0: तुम क्लास तुम कुफाफ ही
1: नि वलोतेने दे नि नि फसोरन अमनी फनासाननाया वतिया रुसी जाय फिरनेना एटेरितनाय फा हानापेनाय बेबे कुकु अमजो फतोना अमला सार्टने मदगास्कार जोवा पोलिटिका सिनि इकोनोमिक जाय दे फाल्या efa tongavana eto zao dia fanehoana amin'ny firenena rosiana ny fahavononanay iaraiasa amin'ny firenena rosiana amin'ny lafiny rehetra izay voalazanao teo andriamatoa filoha ny resaka sosialy a ny resaka fampianarana ny resaka fahasalamana ny resaka angovo a sy ny hydrocarbure ny resaka infrastructure sy ny lafiny aramiaramila vonina amin'ny fiaraha-miasa tanteraka ny firenena malagasy hanokatra fiaraha-miasa vaovao taoriny ny 5 amby 50 taona zay efa niarahana hatramin'izay ndray matao filoha de vonina anova hanokatra fomba fiaraha-miasa vaovao firenena rosiana zay mba ohatra ao an' afrika
0: saotra tomboko lahy saotra tomboko vavy
2: atia multivers univers superama voa lacté planeta tany ila bola tany atsimo afrika gasikara iarivo olotia aleo